0: गुर्जर 200 मीटर दौड़ के सेमीफाइनल में पहुंच गए हैं। आज रात मनप्रीत कौर महिला शॉटपुट फाइनल में खेलेंगी। श्री शंकर मुरली और लोकेश सत्यनाथन ऊंची कूद के फाइनल में और पारुल चौधरी 3000 मीटर स्टीपल चेज के फाइनल में चुनौती पेश करेंगी। पदक तालिका में भारत 2 स्वर्ण 7 रजत और 3 कांस्य पदकों के साथ 9वें स्थान पर है। मौसम विभाग ने छत्तीसगढ़, पूर्वी मध्य प्रदेश और विदर्भ में आज मूसलाधार बारिश का अनुमान व्यक्त किया है। अरुणाचल प्रदेश, असम, मेघालय, दिल्ली, कोंकण, गोवा, केरल, माहे में कल तक तेज बारिश हो सकती है। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: आकाशवाणी अगरतला अखुन शिक्षार्थीदेर जन्य अनुष्ठाने अष्टम श्रेणी समाजविद्या थेके सम्पद सम्पर्के पाठ देबेन खास मधुपुर उच्च माध्यमिक विद्यालयेर शिक्षिका ऋतुश्री चौधुरी।
2: छात्रछात्रीबृंद, आज आमरा भूगोल बई थेके जे विषयटी निये आलोचना करब सेटी हलो सम्पद, जाके इंग्रेजीते बोले रिसोर्स। आमरा सबाई मोटामुटी एकटी धारणा रयेछे सबार जे सम्पद की बा कोनगुलोके सम्पद बोली, तारपरेओ सम्पदेर एकटी संज्ञा हय। प्रथमेई आमि बोली ताहले सम्पद की बा काके बोले। सम्पद हलो कोनो बस्तु बा जिनिस जार व्यवहारेर फले आमादेर प्रयोजन मेटे। अध्यापक जिमारम्यान सम्पदेर किन्तु संज्ञा दियेछेन। तिनि बोलेछेन, सम्पद बोलते कोनो बस्तु बा पदार्थके बोझाय ना, बोझाय ओई बस्तुर कार्यकारिताके, जार मध्ये मानुषेर चाहिदा पूरण करार कार्यकरी शक्ति निहित थाके। तार माने हलो आमादेर चारपाशे आमरा अनेक धरनेर पदार्थ देखी, ताई तो, किन्तु ए बस्तु बा पदार्थगुलोर माध्यमे बा साहाज्ये जखन आमादेर चाहिदा अनुजायी कोनो कार्य सम्पादित हय बा कोनो कार्य साधित हय, तखन ओई बस्तु बा पदार्थटिके आमरा सम्पद बोलबो। उदाहरण हिसेबे आमरा बोलते पारि, बई, खाता, कलम, पेंसिल, पेंसिल बक्स, जल, वायु, विद्युत, गाछ, नदी, सब्जी, रिक्शा, माटी, दरजा, जानला, गाछ, এই সব কিছুই কিন্তু সম্পদ, কারণ এই সবগুলো বস্তুর উপযোগিতা বা প্রয়োজনীয়তা আছে। যেমন ধরো, এখন যদি আমি তোমাদের জিজ্ঞেস করি যে আমরা শ্বাস প্রশ্বাস কিভাবে নিই, তাহলে তোমরা নিশ্চয়ই বলবে নাকের মাধ্যমে অক্সিজেন আমরা গ্রহণ করি, তাই তো? এই অক্সিজেন কোথা থেকে পাওয়া যায়? তোমরা হয়তো বলবে গাছ থেকে, কেউ হয়তো বলবে বায়ু থেকে। তাহলে এই গাছ বা বায়ু আমাদের শ্বাস প্রশ্বাসের প্রয়োজন মেটানোর জন্য অক্সিজেন আমাদেরকে প্রদান করে। তাই বলতে পারি গাছ আমাদের চাহিদা অনুযায়ী কার্য সম্পাদন করে, তাই গাছ বা বায়ু একটি সম্পদ। এতক্ষণ আমরা সম্পদ কাকে বলে সেটা জানলাম। এবার আমাদের জানতে হবে সম্পদের বৈশিষ্ট্য কি কি। সম্পদের অনেকগুলো বৈশিষ্ট্য আছে, তার মধ্যে আমরা কয়েকটি বৈশিষ্ট্য নিয়ে আলোচনা করব। সর্বপ্রথম যে বৈশিষ্ট্যটি নিয়ে আমরা আলোচনা করব সেটি হলো উপযোগিতা, দ্বিতীয় হচ্ছে দুর্লভ্যতা, তৃতীয় হচ্ছে সাংস্কৃতিক গ্রহণযোগ্যতা, চতুর্থ হচ্ছে নবায়নযোগ্যতা, পঞ্চম হচ্ছে ব্যবহারযোগ্যতা, ষষ্ঠ হচ্ছে মূল্য, আর সপ্তম হচ্ছে বন্টন। তাহলে এবারে আমরা সম্পদের বৈশিষ্ট্যগুলোর মধ্যে যে বৈশিষ্ট্যটি নিয়ে আলোচনা করব সেটি হলো উপযোগিতা। সম্পদ মানুষের অভাব পূরণ করতে বা চাহিদা মেটাতে সক্ষম হতে হবে, এটি হলো সম্পদের প্রথম বৈশিষ্ট্য। দ্বিতীয় বৈশিষ্ট্যটি হলো দুর্লভ্যতা। অধিকাংশ সম্পত্তি সীমিত পরিমাণে পাওয়া যায়, তাই সম্পদকে কিন্তু যত্ন করে ব্যবহার করতে হবে। তৃতীয় পয়েন্টটি হলো ব্যবহারযোগ্যতা। ব্যবহারযোগ্যতা কি? ধরো আমরা জলের বোতল ব্যবহার করি, কেন? জল খাওয়ার জন্য। কলম বা পেন্সিল ব্যবহার করি কিসের জন্য?